0: तुमको भाभी
1: तेना तुम मिंसिन सचियाम तेना एवा एवा तेना तुम्बे तुम्बले इस नाना माफनी फितंदे मनरेट नाम फीस नमिस नानुआन नेकी जावटन नानुआन तेन अपना रेटरेट चिते तंडु दान चिते मनो कास्पुंस रहो मंदे ची मनसतान नाम सो एवा तेना मनसतान नाम तेत के मनुष्यला
2: tena naptombo nanteo aloha dia tena naptombo e miezaka foana izany nitandrina satria io izany hoe tsy maintsy nitenanao nitandriamanao mba sady erovanao ny hafa ihany koa matahotra fa aretina sady aretina tsy hita maso dia matahotra nitahoan-trano aloha izany ny ankizy tsy mivoaka ny trano mihitsy fa dia ao an-trano a dia raha sendra mivoaka kely ara dia manasa tanana dia mampiasa gelle foana izany zay natao dia ho any tena miasa moa dia zao hitanareo zao manao kasibosy
3: anaman mitombo firy e ro madina izy raha amiko manokana aloha zany milina tsy maintsy milina nitandrina lasala amiko manokana aloha zany dia mitandrina ny tenako satria zah misy koa ny akohonako tsy maintsy arovako raha sala ny amiko manokana aloha zany na tamin'ny mbola nisy maty a na tsy nisy maty dia ilaina ihany ny fitandremana ho an'ny besiny maro zany ny fitandremana fa tsy hoe ho an'ny olona rairery na ohatra zany fa mandeha fa ny tanana hoe manasa tanana amin'ny savony matetika manao kasibosy dia fa tsy dia mananomboka nanaraka fepetra zany.